0: त्रिपुरा वो चिकन हुकबार खलाइने रगन किचा रांगमारी बाय हायर नाहारे कताल तांग सेपनी हुकबारनी मानै सामुंगप नांगना सेप रुनानो नाहारै आईसीएआर नि चेतन बाय हुकबार सयसिलाम केन्द्र तै मेघालय सेन्टरनी चुबाचुबाय कायनै कास्टम हायरिंग सेन्टर चेंगै रजाखा हास्ते बलंतै तंखर मन्त्री अनिमेष देवबर्मानि मानजाक मुंबाई अ सामुंगबतांग बागमा एग्री प्रोड्यूसर कम्पानी तै हाताय कतर हुकमु एग्रोफेट अकनै हुकबार मथाबाय क खालायमाव मुंसय रलायखा गुमती हांकर शाखामनग सीसीयू तै सानजाव आउटडोर चेंजाक दंगो दांगशाल स्रांगशाल सांग्रंशाल तै चाशाल अ सालब्रै सानजाव ओपीडी तै आउटडोर फियोगजाक दंगानो शाखनाय क्रंगरक आरो शाखनायानो मिया खार्ची मुतायनो रगै हापांनि लेंलामुं दंमाबाय दिनै सानजाव आउटडोर फियोगजाक दंगानो शाखामतै नुखुं हामख्राय नायखुंनि बखाखतै अकक तुमानो रजाखा केन्द्रनि विकसित भारत ग्यारेन्टी फर रोजगार एन्ड आजीविका मिशन तांगबुतांगनतये खुवाई ब्लकनि उत्तर सिंगिसरा कामी पंचायत मिया बिजेपि चेयरमा शक्ति केन्द्रनि चेतनबाई पान्दा संसाजाखा आरो मान्जाखा बिजेपि खुवाई हांकरनि कास्को मण्डल कास्को जिल्ला परिषद आदं तै पंचायतनि लुकु आदं रग पान्दा ब्रै रग गोबां मान्जाकमानि नुकजाखा कक नारोगनाय रग नै साय ब्रै जिस्नि बिसिनि बिसिंग बाय थांचुकजाक भारत सनाम तिसाना नाहार मुंनतये बेबा कामिन क्राक खालायनानि साखा फानबक्सिनै कक नारोखा আপনি লগে লগে বড় কতাল গ্রামীণ কর্মসংস্থান তাংবতাংনতইব কক নারেখা উনকৌটি হাঙ্কর নাইকল ফাংতাই রংনক রংনাইখুনি চুবাচুবাই আকাবিকা দেরামুং কাতিমা বাবাইনতইয়ে রংনক নাইমথাং সামুংবতাং চেংজাখা আকাবিকা দেরামুং কাসুমুং বেদেকনি হাঙ্কর প্রোগ্রাম অফিসার অভিজিৎ নাথ ছাকা হাঙ্করনি খুংবাচি রংনগ এনডিআরএফ আপাত মিত্র সিভিল ডিফেন্সনি সামুং তাংনাইরক আরো মানজাখা আগস্টালি নৈচিসনি শালমারি জরা জুদা জুদা রংনগ অ সামুংবতাং চলিবানে ত্রিপুরা ফুটবল এসোসিয়েশন বাই নাইকলজাক অরণি উলনৈ ডিভিশন লীগ ফুটবল বাতাইলাইমুংনি মিয়া হরনি থংলাইমাও নবোদয় সংঘ কপ্লাইয়ংখা উমাকান্ত মিনি স্টেডিয়াম সংসাজাক থংলাইমাও কপ্লাই বদল থামসা গোলনি ফেরবাই মোচা ক্লাবনো মেচেনখা তাবুক নবাতিবারনি ককতুমা বসকাং দামনৈ চিব্রিয় সিপাহী জলা শালগ্রা তে গুমতি হাঙ্কর ফেরাঙ্ক গৈ গবাং ওয়াতৈওয়ানো নৈ হজাক মংরেখা নবাতিবার নাইখং তিনি শালনি শাকানি তুংমারি থামচিনৈ ডিগ্রি সেলসিয়াসনি গানাগিনি টংগানো আইচক বখাগো খামানি তুংমারি টংমানি নৈচিবা দশমিক ব্রৈ ডিগ্রি সেলসিয়াস ফুং দাম বাতামৈ সতি থামচি জরা ওয়াতৈওয়াখা চিসনি দশমিক দক মিলিমিটার ককব্রক বাই ককতুমা পরিমুং তাবুক জরাতৈ অরণ পাইখা উলনি ককতুমা আওয়াই ইংগানো সানজা দামসনি তামৈ সতি ব্রৈচিবাও
1: আকাশবাণী আগরতলা।

0: अबला खाना खाना तो तौर जामुंग चिंग खाना मन लाइक फारे चिंग हाइन हाइन नाइन नाइन ककदू गोसावत हेलो
1: हेलो भाई
0: दीपर कहाम ताको
1: आंगले बिलोनिया ने दीपर
0: आ बलाई खाना लाम छगो ताको न न बरो नि सिमे सहारै तं सागरा दे
1: आ बिलोनिया ने
0: बिलोनिया नि सिमे साइ तं ना
1: হামবাই
0: ফারিকেচিং হানহাই খানা তক রেজাব খানালাই মানে বখাক থাংলাইনে অবচিনে তাকুক যে সাহর মানে একজেক রেজাব মুং কক থাই তক গরি ফিয়াবা বেলা খানা খানা তক আং খানা তক জাগো খাকলাইও চিনে তাকুক বব খানা তক জাগানে হনই তাকুক মানিক দেবরমা বাই বিপাশারি আং বাই রেজাব জাগ ও রেজাব মুং